0: ফর বিশিও ফ্রান্সনি অ্যাক্ট্রেস তে ফ্যাশন আইকন ব্রিজিট বার্ডু নিব আজাই মাসাল তে বাংলাদেশনি মন্ত্রী বক্রক আওয়ামী লীগনি সভানেত্রী হিনজাগ শেখ হাসিনা নিব 1947 বিশিও আজাই মানি সাল দেবন কারিফানো সাইমানকা তিনি দুই সাল ভগৎ সিং নিব আসে মানে সাল আও ফিয়া সিং সাইমানকা আসুক জোড়া লাইথাং যাক জোড়াও সাল তামো তামো পাতি লঙ্কা
1: আও পাতি তাবো সিং সাকামক্রাইনি কনা লাইকে না মানে
0: সাকামক্রাইনি কক সিং সাইমান লাইনাই এসিডিটি বাহাইকে সিং অবহাইকে হলিডি মানো চিনি শাকনি আও সিং নাই নাই ফুং আইকে হাঙ্কেন যতনি নকাইছে একাইছা জিংজাল চেরাই অকরা অবহাইকে সিং শালবুরুম বুরুম নুগুই নতঙ্গ খরকসাতে খরকসানো জিংজাল মানে ফিয়াবা সিং এসিডি টিং হাঙ্কা তামুং হিমানি বাক্সানি বা নুকজাগ বক্রক সামানি কবানা মুসুং মানে তে বহক রক ফুলি উই তর সাউই জালা মানে এবাখাইবা কাহাম খ্লাইয়ে বহগ রক স্রাই স্রাইকে পরিষ্কার মানে অবাহাইকে সিং চিনি সারব্রুম ব্রুম নিলামাও জিং জালং মানে নুকজাগি দম তেই অবাহাই জিং জাল মানে বাকি বাক্সা সারব্রুম ব্রুম বিথি সামানি অবাহাই রকম নুকজাগি দম তেই অবাহাই খ্লাইয়াবই সিং তমুং ও জিং জাল কাকনানি বাকি সিং সারব্রুম ব্রুম নি বাকি কাইসা কাহাম রুটিন মা খ্লাইনাই আপনি বাকি পুলাওন সিং বাহাইকে চিনি চা হেলেন সিং সানাই দীপরনি জরাও বে হরনি জরাও বুসুক বুসুক খ্লাইয়ে সিং আবন জরা মেনটেন খ্লাই মানে বিশিং দিয়ে চিনি সামু রক জিং জল কমিন অবাহাই রক সিং কাইসা রুটিন খ্লাই মাতমনাই তে এই আপন কারিফানো সিং কাইসা হালকা এক্সারসাইজ মা খ্লাইনাই সালব্রুম ব্রুম ন অবাহাইকে সাপুংনি বাকি তমুং সিং এক্সারসাইজ রক খ্লাই মানে বিশিং তৈ তমুং খ্লাইকে হাঙ্কাকে সিং তমুং থুইব সামানি লগি লগি ন কিসা তমুং চিনি ইয়াকুং ইয়াক ন সিং ফলক মানে বিশিং তৈ এবার খাইব এক্সারসাইজ খ্লাই মানে বিশিং তৈ তেই অ জোড়াও পবন মুক্তা সন হনিব খ্লাই মানো অবাহাই খ্লাই মানে বিশিং তৈ চিনি হার্ট ডগ নিব অবাহাইকে হার্ট বিট হব বেলাইখেন চিনি কাহাম উঙ্গো হনিব জিং সাইমানো তেই রম দি চিনি ইয়াকুনি ইয়াসীমা রক আবরক নব জিং তমুং রমই সতন মানে বিশিং তৈ এবার খাইবা অবাহাইকে সুপ্তা কাপটু সান হনাই অবাহাইখলাই জিং যে এক্সারসাইজ ন খ্লাই গাইব উংনাই তে আবনো গাড়ি ফানো জিং কলক খ্লাই বুচাওই সিং ওয়ালনি সাপোর্ট খ্লাই রম মানে বিশিং তৈব সিং অবাহাইকে থুইব যাও এক্সারসাইজ খ্লাই গান খাইব অব চিনি বাকি ও এক্সারসাইজ পেলাইকে নাকাহাম তে সিং তমুং চামুং ন নাই না থাকা হিঙ্গে বাহাইকে চামানি বিশিং তৈ চিং অব ন হাম নাই হিঙ্গে সিং থুইব চামানি লগি লগি ন সালব্রুম ব্রুম সিং তৈ তুংলুলু খ্লাই নাই নাই অবাহাইকে সিং আবনি উল হাঙ্কাই সিং ব্রাশ খ্লাই মানে বিশিং তৈ তমুং নাই থাকা হাঙ্কাই অব সিং বেলাইখেন আজরাও নাই নাইকে হাঙ্কাই চিনি অবাহাই কবায় কবায় বাক্সা অবাহাই রকব উঙ্গু হাঙ্কাই সিং তমুং অবাহাই খ্লাই মানে বিশিং তৈব চিনি হজমনি যে ক্ষমতা আবরক বাড়ি থাঙ্গো তে আবনি উল সিং সরবত রকব নঙি মানে জুস রক তে অবাহাইকে এসিডিটিনি সিং ইয়া কাকনানি বাকি অঞ্চলাও সিং নঙ্গি মানো সারা থাকা হাঙ্কাকাই মধু রগরি হই এবার খাইবা তৈ কুটুঙ্গ আঞ্চলাও সিং অবাহাইকে ন জামিনি রস রক বরি মানে বিশিং তৈ চিনি শাক নিং কাহাম খ্লাই মানো তাই আবার কারি ফানা তুলসিনি যে তমুং সিং রস রক দিখলাই নঙ্গি মান কাহাঙ্কে সরবত খ্লাই থানিও আবহাওয়া বেলাইখেন চিনি গ্যাস রক ন হামলি থানিও বেলাইখেন চুবাও আও যেমন তমুং সিং নাই থাকা হাঙ্কে হাঙ্কে ফুংনি চামুঙ্গ বাক্সা দুধ বাই কর্নফ্লেক্স অবাহাই রকম চাই মানো তে আবার লগি থালিক তে আবার কারি ফানো বাক্সা বা দই রক চাও তে বাক্সা খাবার বিস্কিট রক চা মানে বিশিং তৈ হেলথ ড্রিঙ্কস অবাহাইকে জুস রক নয় মানে বিশিং তৈ এবার খাইবা সিং নগণ সিংতম সুখলাইন থাকায় আবনি উলো সিংতম দাম নিরক নি উলো চিনি সামুং সাকাঙ্কে অবহাইকে সেফরুপানো দাম নিরক নি দাম থাম অবহাইকে চিনি সামুং ডিস্টেন্স খাই কিসে কিসা তম সাইতংকাঙ্কে চিনি এসিডিটি ইয়াকাগৈ মানে আও আসে চরণ রক্ষা এসিডিটি বহাইকে ইয়াকাগৈ মান অবহাই তম কাঙ্কে
1: সাকামপ্লাইনি কক খামানি উলো ফাইডি তাবুসং তং বিটিও জিঙ্গা কাইমানা তৈ থাইজেতানি কক সিলাইয়ানে জিংলা জিঙ্গা তুমলাংনি মৈকথং হুঞ্জাগো তামুখে তাবু যত জরাও ন জিঙ্গা ন কাইলাই তংলাই মানে সং লুকজাগো সারা গ্রাম সাজাকনে জিঙ্গাও মান থগো প্রোটিন ফুটা বা গ্রাম বিট কেরোটিন বা বিটা কেরোটিন মান থগ থামসি থামফোটা দগ মাইক্রোগ্রাম ভিটামিন সি মান থগ বা মিলিগ্রাম ক্যালসিয়াম মান থগ সিসার মিলিগ্রাম আবনকারী ফসফরাস রব মান থগ জিঙ্গা স্রাই স্রাই নকবার তৈবারও এবারে হা সিন্ডিল হা বাই হা সুবুক সুবুক সাপুল জাক আবাহাই হা রগ কাইখাকে বেলাই খেন হামসুগো জিঙ্গা কাইনানি বাকি বসলাই নাঙ্গো হেক্টর কাইসাও সেরথাম এবারে সেরব্রী নাংমা জরাতে সাতুং রোগ মাননানি নাংনাই তৈমান থকমা থায়ও জিঙ্গা বেলাই খেন হামসুগো ইয়ারুং কাহাম কে নাইমান্নাতেই খে হা সুবুক সুবুক নানি নাঙ্গো তাই জাবরা ববরা রক সাফ সুতরা খেমা তনিনাই কাইনানি সিকাঙ্গন আল ওয়াইব্রী ওয়াইবাসে সুয়াই চকাম রক সুই থাই এবাকে খেতন তিয়ার মা খাইনাই জিঙ্গা ডায়াবেটিস বেমারন কাসু জিঙ্গা ও পেপটাইড কেল জিঙ্গা ও পেপটাইড এনজাইম হে ডালসা মানে দঙ্গ আপেপটাইড এনজাইম থুয় ইনসুলিন লেবেল ন থিতি খাইথানি সুবাও আপনি বাকি ডায়াবেটিস বেমার মানজাক নাইরক ন জিঙ্গা জানানি সাজাগো জিঙ্গানি বুতুই নংখাকে লিভারনি সামুংনি ফান্ন গবাং খলায়ো তে সামুং ব ডাক্তিন গেলারুও সাকনি থুইন ব গসাং খলাই থানি সুবাও জিঙ্গাও ক্যালোরি তমাবাই সাকিলিক রকন হেলেং খলাই থানি সুবাও তাই জুদা জুদা বেমার ন ব কাসু থানি সামুং খলায়ো জিঙ্গা কিসা সুখেন দং কাই আপনি উলো মাসা তাঙ্গি মারনাই উলো মাসা তাংমানি বিসিংটিকে জিঙ্গা গবাংমা থাইনানি সেপ অঙ্গ তাল থাম তাল ব্রী জরা বথাই মানি ন দংনাই হেক্টর কাইসাও ইয়া হমানি ন জিঙ্গা সিটন বুথাই মানিমান আসুজারা জিঙ্গা কাইমানতই থাইজা থানি ক সিলাইখা ফাইটি তাবসং কক ঠুম থাংলাইগ্রা বানা
0: আও সং তিনি এডিসিনি বিলিস কাউন্সিল নি চংবাড়ি ও চংবাড়ি সরাই সরাই কে তংক চাংকে পাইনে নি বাগৈ হাসে চংবাড়ি কমিশন নি বাগৈ সাকলাই সাকা তে আবনি বাগৈ বেলাইখেন তংরাইদানি বিশিংতে করাক খলাইয়ে সেনক্রাগ রকম সামুগ ফনাং জাকা বারা চার্জিসনি হাই বিলেজ কমিটিনি বিশিঙ্গ যতই ব্রী সাই বারা চুকু সিসনি হাই আচুক থাইনি বিশিঙ্গ নৈ সাই চুকুরা বাজি হাই আ থায়ন ভূত নাহার জাগানা আবনি বিশিঙ্গ সা সাই দগরা ব্রীচি ব্রী আসন এবার আচুক থায় বাতায়াউইন গপলাইঙ্গ থাকা হনৈন সাকলাই জাকা ते आपनो कारिफानो मनुनयन एबाखायबा जे चंगमारि अबहाय बुलाय गायथाम थायो आ जागाव बरक बरक मानलिया एबाखायबा कैंडिडेट मानलिया हनैनो साखलाय जाखा ते ओ जागाव जतय चार साय सारा श्रीचिदक हाय प्राथी रक ओ जागाव बरक बरकनि मानबादनि बागै लराय एबाखायबा बरक जबाक लायानो हनैनो जों सायमानखा आव जों तो मुंनानि थाखाय बरक बातायलायनानि अबहायखै भुतनि बागै बातायलायनानि नोंसोर नुजागै दङ तमुं अबहायनि बिसिङाव जों नानि थाखाय अ जागाव 6.64 हाय लाख हाय बरक अ जागाव भुत जिवानो होनै जों सायमानखा अ जागानि बिसिङाव जों नुजागानो अबहायखैनो गोबांमा सिएपिएफ एबा खायबा हास्तिनि टिएसआर अब हाँ निबिशिंगो सीएपीएफ निबिशिंगो तंगो स्निचिब्री हाई कंपनी बरोक निबिशिंगो तंगो चीनी त्रिपुरा पुलिस त्रिपुरा स्टेट राइफल बरोक निबिशिंगो डीएसआर तंगो 8977 हाई एबकब खरक चार साय चुकुरा स्निची स्नी हाई अब हाई बरोक सं नुकसावो ते अब न कारीफनल तीनी फुंनि सिमिनो जतन जानि जा थायो पाले आं मानि से नुजागै दङ ते आबनो कारै हास्ते चंगमारि कमिशननि सिमि दागि मुंरेखा तिनि जतन न गचां गचां खे तं गचां नि बिसिं दै किरि करक करेखे जतन जानि जा मान बान्दानो एबा खायबा भूत न रनानि बागै साखलाय जाखा
1: औ अनि याफा तंगो हाइ कोर्ट अफ त्रिपुरा निबखक्ति जुनियर एडमिनिस्ट्रेटिभ असिस्टेन्ट अबुक सासु थायो कमिंग्लाय जे रनाय रो बरकनि रिटेन एग्जाम यके रिटेन आम जुकमु नि सालमारि साक्लाय जाखा सालमारि इनखा ओबिसिनि अक्टोबर तानि साल चिसा सालमारि नि फुनि दामसि तामानि जराव बरनि एडमिट डाउनलोड क्लाइमन्नाय वेबसाइट इनखा https://tsc.nic.in वेबसाइट आमनो करिबो टीपीएससी ने बखाते ग्रुप बी कैटेगरी ने फूड सेफ्टी ऑफिसर बुक्स आसुक थायो कोमिंबले ना हर्जाखा आ कोमिंबले ना हर्जाक मनी अबुनी बो अमजोक मुंगनी सालमारी सोंजाखा सालमारी इनका ऑफिसी ने अक्टूबर दाने साल ब्रई सालमारी वो जोरांखे फोनी दाम सिशा तामनी जरावो अनि या फाव तोते कैसा अबोंखै एम फार्म कोर्स रिपसेट अगरतलाव ओरिं बिसि नै साइ नै सि डाक्टर नै सि सिनि निबागै एम फार्म खायने निबागै बुक्स आसु थाय गायब्रि तंगो आरो अनडिजर्व कायने एसटी रोग निबागै कायने बरोनि रोंमारि बि फार्म खायजा नानि नांनाय कमिंग्लाय रनानि पाइथाक सालमारि अफिसनि अक्टोबर दाननि सालस्नि सालमारि कामके सिनानि बागै टाइब वेबसाइट नाय माननाय https://ripset.gov.in वेबसाइट आसे जरासं कक थुम रखना लायखा ताब सेबगो बरतला मानि खाना लायन
0: आओ किसी को जरा वो शेबु को बरक लाग मानी को सं सहमा लाइने और बिशुओ नहीं निचितो बिशुओ एनआईटी आगर तलाने बिशिंग ती रिक्रूटमेंट खलाई जाग मानी अब उनका टेक्निकल असिस्टेंट आ जागा वो टाइसनी पोस्ट होंगो जो तो चीनी बरक ने उम्र उन्हें निनांग ना थामची एवं का बा तीरिस पास और जरा ते पहले बेल सिक्स ते रंग मुंग तोना निनांग ना बरक ने BE, BTEC, MCA, aba hai te engineering te first class diploma. Te bachelor degree borok first class science ni te master degree ya mani no 50% number tong mani nang nai. Te borok ni basic tong nai level 6 te 35,400 ni simi 1,12,400 jora. Te abono karifana tongo junior engineer abong kai civil te electrical ba jagao tongo kai ba post ne ba kai ba achuk thai borok ni ba hai na hai mor थामचीनि बिसिंतिनो उंनाय बरकनि बाहायनो हाय पे लेभेल 6 आबन बागै रोंमारि तंनानि नांनाय सिभिल इलेक्ट्रिकेल इंजिनियारिं एबाखाबा फार्स्ट क्लास बिई बिटेक एबाखाबा फार्स्ट क्लास डिप्लोमा बरकनि बा अबहायनो सेम बेसिक तंनाय 35,400 निसिमि 112,400 देबो तंगा जागाव लाइब्रेरि ते इनफॉर्मेशन असिस्टेंट आ जागा बहायनो हाय कायबा पोस्ट आरन बागैबो बरकनि उमर बिसि थामसि जरा नंना नांनाय दे बरनि बहायनो हाय पे लेभेल 6 न तेवन बागै रोंमारि तंनानि नांनाय साइंस आर्ट्स कॉमर्स फर्स्ट क्लास बैचलर डिग्री ते बैचलर डिग्री इन लाइब्रेरि एंड इनफॉर्मेशन साइंस आबनि बागै तंनानि नांनाय लाइब्रेरि ऑटोमेशन ते डिप्लोमा एबाखाबा पीजी डीसीए आबनि बागैबो सेम न बरकनि बो पे लेभेल 6 ते जे बेसिक पेबो सेम न ते आबनो कारि तंगो एसएएस असिस्टेंट आजागाव कायनि पोस्ट आजागाव हंगा स्टुडेंट एक्टिविटी एबाखाबो स्पोर्ट्स असिस्टेंट हिंजागो आबरो बाहायनो हाय बिसि थामसि उमरनि बिसिंगु नंना नांनाय ते आबनि बागै हिंगै रोंमुं तंनानि नांनाय फिजिकल एडुकेशन बरखायनो हाय फार्स्ट क्लास ते बेचलर डिग्री अबहाय आबन बिसिंगो तमुं कलेज यूनिवर्सिटी रगो स्पोर्ट्स ते कल्चरल एक्टिविटीज तमुं काहाम गे बरकनि पार्टिसिपेशन बरकना पनो बरकनि रेकर्ड नारक जाखनाय ते पे लेभेल बो सेम न हायनो हाय पे लेभेल 6 ते जेरं रांनि मारि आबो सेम न ते हायनो हाय ते कायसा पोस्ट दङो फार्मासिस्ट आ जागांगा कायसा ते आबन बागु उमरना नांनाय बिसि 27 एबाखाबा 27 इयार आबों के पे लेभेल 5 आबोनि बागै नांनाय साइंस परिजा ते तमु 12 पास गै तहाय फार्मासि ओ बिसिकनि बागै डिप्लोमा क्लाइजाक एबाखाबा बि फार्म एबाखाबा फार्मेसि अबहायर ते 1948 नि तमु जों रुल्स न नायन थाखाय फार्मासिस्ट हिने बरोनो रेजिस्ट्रेशन नानि नांनाय बेसिक पे गांगे बों पे लेभेल 5 29,200 निसिमि 92,300 ते हाय न हाय सिनियर टेक्निसियन आजागाव कायचुकु हाय पोस्ट दङ कायचुकु पोस्ट नि बिसिङो ते आजागाव हाय न हाय उमरन नांनाय जतन साय इया मानो बिसि थामसि थाम पे लेभेल 4 आजागाव 12 पास न नांनाय ते हाय न हाय साइंस बेकग्राउन्ड अबहायरनि बिसिङो 60% मारक जाक ते 1 इयार एबाखाबा बिसानि बागै आईटीआई खायजा ते हाय न हाय 10 पास दं मुइ दं खांखाय 12 पास गाखा 50% नाम्बार नांनाय ते हाय न हाय 10 पास गाय 60% आबनि बागै बिसिकनिनि आईटीआई एबाखायबा इंजिनियारिंनि बिसिक खामनि बागै डिप्लोमा फानम चुगो ते जागा बाहायनो हाय बेसिक पे लेभेल 4 25,500 निसिमि 81,100 जरा टेक्निसियान पुस्त बतंग अबहायनो खरक जिब्रै हाय आबनि बागै उमरन नांनाय बिसिनि जिस्नि दे हायनो हाय पे लेभेल 3 आ जागाव बरकनि सिनियर सेकेन्डारि एबाखायबा 12 बरक 60% नाम्बार मारानो नांनाय एबाखायबा तमु 50% मानै दखांगे बिसानि आईटीआई एबाखायबा बिसिकनि आईटीआई तमु तमुइ दखाते इन्जिनियारनि तमु डिप्लोमा बिसिक खामनि तमुइ दखाते एबो जानाय बरकनि खे पे लेभेल 3 नंखे आबनि बागै बरकनि रांमारि दंनाय 21,700 निसिमि 69,100 ते आ जागा दङ लेब एटेन्डेन्ट आ जागाव ओंखाय पोस्ट दङ कायचार ते बरकनि उमर बिसि 27 गा जागा पे लेभेल 1 ते आबनि बागै बरक तमु स्रोंजाक ओंगै दखाखा क्लास 12 नायबाखा सेकेन्डारि सिनियर सेकेन्डारि पास ओंगै दखाखा बरकनि बागै हाय नाय पे लेभेल 1 18,000 निसिमि 56,900 जरा दङाय ते आबनि बागै फर्म फिलापनि जरा 10 तारिख सेप्टेम्बर निसिमि তাবুক চেং জাক নতঙ্ক তমুং সেনায় থাকে সেপ্টেম্বর তালনি অবত আপুর 10 তারিখ বগনি অ্যাডভার্টাইজ অঙ্কর মানিছে গাই চেং জাক 20 তারিখ সেপ্টেম্বর নিসিমি ফুংনি 10 তারিখ সিমি পাই নাই অক্টোবর তালনি নইচি এবাখাবা 20 তারিখ অক্টোবর জরা নি সারিক দাম বা জরা তে আপনি বাগে তমুং ইউ আর ওবিসি এনসিএল ইডাব্লিউএস বড় 1000 তে এসটিএসসি 750 টাকা তে পিডাব্লিউ ডি রকনি বাগে হিনকে ফিরি আউইন বরক এপ্লাই ক্লাইম মানে তে নর ওয়েবসাইটে বথাং নাই মানে http://www.nita.ac.in ও ওয়েবসাইট
1: আও আসে জরা সংক সেব গবর ক্লামানি খানা লাইখা তাবো রসামুং খানা লাইনে রসামুং খরা রওয়ানে সুভাষ দেব বর্মা